0: India di Pratan Mantri Narendra Modi laga sapna thakya leadership ne chide sabka sath sabka vikas sabka vishwas aur sabka prayas laga principle bra jari gena ja 12 sal samay de bishi dangor badlav kan hoise it is samay de Modi sarkar ba karif kisan mahila aru naujawan laga bhalai aru empowerment karne bishi flagship initiatives kan jari rakise aji ami kan baita empowered india laga sapna bra jari rakya sarkar laga bodli dia initiative se ekta report honi boli pabo
1: jai jati ofsal somoi sarkar bra india laga high tech landscape de structural badlav ani dise empowered india laga duita sabse dorkar pillars tu semiconductor ecosystem banai dia aro space startup bharai dise india semiconductor mission tu December 2021 de 76,000 crore taka laga outlay logo lagu krise aro 50% ta fiscal madak tu silicon fabs compound semiconductor facilities assembly aro testing units aro chip designs logo te ase 2026 tak te sarkar para semiconductor mission 2.0 lagu kriya 1,000 crore taka tu industry led research aro training centers logo dikine technology onuti jare rakhi bole aro future ready skill workforce banai dibole ase Indian space policy 2023 para private entities logot milai kine space kam khan uthabole anumati dise etu pasot space startups laga registration uthi kine 2014 te khali ekta thagya para ajitu 400 upor hoise india laga space economy tu itia $8.4 billion value ase aro aya 8 sal para 10 sal somoi 5 par para bishi uthi kine 40 para $45 billion punchi jobole pare kuno akashvani news kohima
0: Aru International Day of Yoga 2026 to kali pura duniya di manabli ase idu salaka theme yoga for healthy aging hisapi rakhi gana yoga do healthy takat aru mon shant karone jivan lamba companion hisapi pehchan kurise yoga practice kuria laka faida di agashvani news ko himalaga special series says kuri aji amikan bra yoga laka dangor message di dorkar rakhibo physical exercise upor yoga bra gao aru dimag ma jodi balance rakhi মনোঠাইদি আছে হুতাই হিসাব প্ৰেক্টিচ কৰিয়া পৰা হিলাহিলি সুধাৰ কৰি দিব তাকত হ'ব দিমাগ চাফা ৰাখিব আৰু ইমোশ্যনেল ৱেলবিং পৰা এক্টিভ থাকি কেনে চব উমৰ দি জীৱন খুচি ৰাখিবলৈ দিব ইণ্টাৰনেশ্যনেল ডে অফ য়োগা 2026 মানিবলৈ তৈয়াৰ কৰি আছো মই আহিবি আমি খান পৰা হেলথিয়াৰ হেপিয়াৰ আৰু বেছি বেলেঞ্চ ফিউচাৰ কাৰণে কমিটমেণ্ট ৰাখিব খবৰ শ্ৰেষ্ঠ হেডলাইনছ দুবাৰ জনাই আছে নাগালেণ্ড গভৰ্ণৰ নান কিশোৰ যাদৱ পৰা পুলিচ ডিপাৰ্টমেণ্ট লগতে মহিলা আৰু বাচ্চা খান খিলাফ ক্ৰাইম চুৰখা বুলি গাদামুঠা বুলি জনাই দিছে এডভাইজাৰ ডক্টৰ কেখৰী ললি হমিবা কৈছে এল এ ডি পি নেচিডি কনষ্টিটুৱেঞ্চিছ লগতে বেছি ফাণ্ড কাম দিছে নাগালেণ্ড চিফ ছেক্ৰেটাৰী চেণ্টিয়াংৰ এম চেনবাৰ মানুহ খান লগতে এতিয়া চেঞ্চিছ জাৰি থকা সময় ঠিক আৰু চাহী জানকাৰী দিবলৈ অনুৰোধ কৰিছে আৰু চেণ্টাৰ বা Public interest day 16 fixed dose combinations of manufacture, bakery, aru bhag kuria upor mana lagai dise. Aru itu loko aji sam laga khobor iman dise kuri ase huni thakibi ahya kali pujo 7:25 minute nagamis honi boli pabo.